মই প্ৰগ্ৰাম শেষ কৰিবলৈ টাইম হৈছে, সেইটো কাৰণে প্ৰগ্ৰাম শেষটো শুনিব আপোনালোকে সোণালী নিগম, ৰূপ কুমাৰ ৰাথোৰ আৰু খৰচ লাকা অৱস্থে। ফিল্ম আছে বৰ্ডাৰ আৰু এইটো গীত কাৰণে লিখি কিনা পঠাই আছে দিছ ইজ ইয়েছ চক্ৰা বে, চক্ৰা বে ফ্ৰম নম্বৰ আদৰ্শ শান্তি হিদি কাৰ্বিয়ান লংপাৰা লিখি কিনে পঠাই আছে আৰু তাই এইটো গানা ডেডিকেট কৰি দিয়া আছে টু অল দ্য আৰ্জেষ্ট এণ্ড এফ এম ফেমিলিজ কৰিনে লিখি আছে। চ' থেংক ইউ চ' মাছ আপুনি লিখি কিনে পঠাই দিয়াৰ কাৰণে। তো আপুনি মাঙিয়া গানাটো বজাই দিব, এইটো গানাটো বেছি লম্বা আছে। চ' এইটো গানাটো শুনি শুনি কিনে মইখান প্ৰগ্ৰামটো শেষ কৰি হ'ব, কিন্তু সময় 1 বজি হোৱালৈকে আপুনি কাৰণ শুনিয়া হ'ব এফ এম ৰেইনব' ৰিলে প্ৰগ্ৰাম। চ' ষ্টে টিউন, থেংক ইউ চ' মাছ ফৰ টিউনিং এণ্ড থেংক ইউ চ' মাছ ফৰ ইয়ৰ মেছেজেছ। কৈ দিয়া নিচিনা সব মানুষ ভাল থাকিবি, আকৌ লগ কৰা হ'ব। হেভ এ ৱাণ্ডাৰফুল ডে'।

0: পাৰিব। লাষ্ট ইমান এনে চেকি জাংচন বা চেঞ্চেছ পইণ্ট লা ৰাস্তা ফানি চাই শিকিলে তো নৰ্থ আৰু চাউথ টিভি এতিয়া কাৰণে এইটো ট্ৰেফিকটো হালকা আছে। উলিবি আপুনি দুচৰা ৰাস্তাৰ পৰা যাব খুলিলেতো একটা আছে এই ৰাস্তা টি চি পি টু ৰাজা পইণ্ট এইটো আছে। তো এইটো থাকিছে মান লা 4 বাজি আধা লাখা ট্ৰেফিক আপডেট। লাষ্ট ট্ৰেফিক আপডেট আজি শ্যাম লগাটো আপুনি শুনি উলে পাব 5 বাজিৰে আৰু এইটো দিয়া হ'ব এফ এম ট্ৰাগোপেন 103 MHz পৰা। আৰু এতিয়া মান কাৰ্যক্ৰম শুনিব ৰুৰেল কানেক্ট
1: FM Tragoban
2: 103 MHz.
1: News, music and entertainment.
2: This is FM Tragoban
1: FM 103 MHz.
3: Swine flu idu ki ase golero amigan laga sas roshide duk dikder pa bimari ekta ase. Idu bimari do virus alag alag para he amigan ge lagi thage manu ke bi lage aro যাইকেনে গাহৰি এইটোকে বি লাগি থকা একটা বেমাৰ আছে। এইটো বেমাৰ লাগিছে বোলে মুখখনতে নাকখনতে আলাগ আলাগ কিচিম ওলাই যাই থাকে। তাৰপাছতে তাখন কফ কুৰিয়া নহ'লে বি ভাত খাবলৈ মন নোহোৱা তাখন লগা নিয়ম আলাগ আলাগ নিচিনা দেখি থাকিয়া একটা বেমাৰী আছে। চোৱাইন ফ্লু এইটো হ'লেতো কিচিম লগতে বি বেছি চিমটমছটো আলাগ আলাগ ওলাই গাহৰি আৰু মানুহ লগতে ওলাই থকা বেমাৰী একটা আছে কৈ কিনে সেয়ে জানি থাকে। এইটো চোৱাইন ফ্লু হ'লেতো 1 সপ্তাহ আৰু 2 সপ্তাহ এনেকুৱা হৈ যা বেছি দেখি থাকে। এইটো কাৰণে তাৰ বেমাৰী লাগিয়া নহ'লে বি মানুহ বি বেমাৰী হোৱা জানিছে বুলিতো জলদি কৰি কিনে যতন কৰিব লগা আৰু যোগাৰ কৰিব লগা বেমাৰী বেমাৰ একটা আছে চোৱাইন ইনফ্লুয়েঞ্জা ভাইৰাছ। এইটো সেয়ে আহি কেনে গাহৰিৰ লগতে লাগি যা 1930 US পৰা জানকাৰী পা একটা আছে। এইটো ভেটেনেৰিয়ান খান জানকাৰী লৈ কেনে হে আমি খানকে জানকাৰী দিয়া গাহৰিৰ লগতে পৃথিৱী পূৰাতে বেমাৰ এইটো লাগি থকা লাগি যা একটা বেমাৰ আছে। এইটো বেমাৰ হ'লেতো মানুহ লগতে বি লাগি যা একটা আছে। এইটোকে চোৱাইন ফ্লু কৈ কিনে বি কৈ থাকে। এইটো বেমাৰটো আহি কিনে গাহৰি খান লগতে লাগি থকা জলদি কৰি কিনে তাহানকে মৰি যা তাক বি দিয়া একটা আছে। এইটো ভাইৰাছ হ'লেতো মানুহ লগতে আৰু গাহৰিৰ লগতে হে লাগি থকা একটা ভাইৰাছ আছে কৈ কিনে হে জানে। নেশ্যনেল ৱৰ্ল্ড ৱাইড হৈ কিনে হে ইনফেকশ্যনটো হৈ যা মানুহ লগতে আৰু গাহৰিৰ লগতে লাগি যা চোৱাইন ফ্লু এইটো বেমাৰটো একদম আনফৰ্চুনেট একটা আছে কৈ কিনে হে জানকাৰী পৰা পাই থাকে। যেতিয়া এইটো খান ইনফ্লুয়েঞ্জা ভাইৰাছেছ এইটো খান লাগি যা এনেকুৱা হৈ যাইছে বুলিতো বুটলি নহ'লে বি আঁতাবলৈ বেছি দিগদাৰ একটা আছে। কিন্তু জলদি কৰি কেনে যোগাৰ আৰু যতন কৰিছে বুলিতো হ'ব পাৰিয়া আহি কেনে 2009 চোৱাইন ফ্লু ষ্ট্ৰেইন নহ'লে বি যাই কিনে মেক্সিকো পাৰাই হে আৰু বি বা পৰা জানকাৰী পা একটাটো চোৱাইন ফ্লু এইটো পৰা H1 আৰু N1 এইটো ফ্লু আছে কৈ কিনে হে জানকাৰী পা হৈছে। এইটো বেমাৰী ইনফেক্টিং মানুহ লগতে লাগিয়া এইটো হ'লে বেছি জানকাৰী পা একটা আছে। এইটো হ'লেতো H1 কৈ কিনে হিমাগ্লুটিনিন টাইপ 1 কৈ থাকে আৰু N1টো হ'লেতো নিউৰামিনিডাছ টাইপ 1 কৈ কিনে হে মাতি থকা এইটো খানটো চোৱাইন ফ্লু পৰা ট্ৰান্সমিট হোৱা মানুহ একজন পৰা মানুহ একজন লাগিয়া নহ'লে বি গাহৰি একটা পৰা একটাকৈ লাগিয়া এইটোতো জানকাৰী পোৱা হৈছে। এইটো ভাইৰাছ হৈছে বুলিতো যোন মানুহ লাগি কেনে আছে তাৰ লগা থোক চিঙান পৰা আলাগ আলাগ মানুহ লগতে লাগিয়া টাইমতে ওলাই যায় আৰু আহি কেনে গাহৰি খান হ'লে বি তাখন মুৰ্গী খান সাজ খান লগা মহিলা নহ'লে বি তাখন চাঁচ লোৱা সময়তে আৰু তাখন লগা থোক পানী এইটো খান পৰা একজন একজন লগতে লাগি যা এইটো ভাইৰাছটো বেমাৰ একটা আছে। আহি কেনে মানুহ লগতে হ'লেতো যেতিয়া মানুহ একটা ফ্লু লাগি আছে বুলিতো তাৰ হাঁচি কৰা টাইমতে নহ'লে বি কফ কৰা টাইমতে খাচী কৰা টাইমতে সময়তে একজন একজনকে লাগি যা জানকাৰী পৰা পাই আছে। বেছি পৰীক্ষা মানুহ এতিয়া এইটো 2টা মেইন ছিৰিজ ইভেণ্ট এইটোতো চোৱাইন ফ্লু কৈ কিনে হে মেজৰ কজটো ওলাই যা ইনফ্লুয়েঞ্জা ইলনেছ কৈ কিনে হে মানুহ লগতে লাগিয়া জানকাৰী পাই আছে। আৰু বি ইনফ্লুয়েঞ্জা ভাইৰাছেছ এইটো টাইপ A, B, C থকা RNA viruses khan para

0: ଦୁଲେ ଦେଉ ବେଶୀ আমি খান কি কৰিব লাগে, খেতি ফালি হলিবি মানুহ লাইফ ধৰিবি, কি কৰিব লাগে এইটোতো চব কৈ দিয়া ন, এইটো নিমিত্তে এইটো পৰা বেছি খুচি পায়।
1: আচ্ছা মিনচ নাখা মিছ নিউজ
0: নিউজ
1: আচ্ছা নিউজ খান বেছি খুচি পায়। আৰু আপদিলা নিজৰ ৰেমা নিউজটো শুনি না?
0: আমি নিজে কথা বাৰ্বি শুনি না, সেইটো নিমিত্তে বেছি খুচি পায়।
1: আচ্ছা তাৰ আপুনি কি ৰেডিঅ' লগা টপিক পাৰ এটা সুধিব, আপুনি খানা টাইম দে ৰেডিঅ' শুনিয়া আৰু এতিয়া প্ৰেজেণ্ট দে শুনিয়াটো আপুনি কি চেঞ্জেছ নিলিবি পুতলি দিয়ে?
0: এতিয়াটো বেছি আলাগ হৈছে, পইলা পৰা পইলা তলিটো নি কানা আৰু কি কি হিন্দুহে কৰে, আজিকালি তলিটো বেছি আলাগ হৈ যাইছে, বেছি চেঞ্জ।
1: ঠিক আছে আপুনি কি এটা আৰু আমি জানিবলৈ মন যাওঁ না, আপুনি এজ এ মাদাৰ আমা একটা গ্ৰেণ্ড মাদাৰ আণ্টি দিদি ভনী একটা আপুনি ৰোল বেছি ডাঙৰ আছে, আপুনি নিজৰ কি কি চেঞ্জেছ নিলিবি পুতলি দেখি এতিয়া?
0: বেছি চেঞ্জ দেখিছে, পইলা লগা ভাবি দেখি কিনে অহাটো আমি লাইফ দিবি চেঞ্জ তুলিলে বেছি আলাগ বেছি দেখিছে, বেছি কি কি খা খা লোৱা হলিবি, কাপোৰ কানি হলিবি, মানুহ মানুহ ফেচ লগা হলিবি, পইলা তুলিলেতো আলাগ বেছি আলাগ বেছি আচৰিত দেখিছে।
1: আচ্ছা তো আপুনি কি এটা আৰু সুধিব, এতিয়া প্ৰেজেণ্ট জেনেৰেশ্যন উঠি না যা বাচ্চা খান না, তাহাঙ্গে আপুনি কি চেঞ্জ দেখিবলৈ মন যায় নাকা কালচাৰতে?
0: তাহান বি ঈশ্বৰে কি জানি কিনা, ঈশ্বৰ মৰম কৰি কিনা ডাঙৰ বি দিছে, পইলা তুলিতো এইটো কাম কৰি এইটোতো নাজানিতো না, ঈশ্বৰ মৰম কৰে ইমান চেঞ্জ কৰি অহা নিচিনা বাচ্চা খান বি এনেকা হৈ কিনা এনেকা ভাল হোৱা নিচিনা, তাহান বি ঈশ্বৰে জানি কিনে ঈশ্বৰে দিছে কৈ কিনে এইটো জানি কিনে ঈশ্বৰৰ জানি কিনা থাকিলে এইটো এইটোহে খুচি আছে, বাচ্চা খান নহ'লেবি এতিয়া থাকি খান বি।
1: তো আপুনি এনেকা হিচাপ দি দিছিলে তো আমি এনেকা নাগা কালচাৰ ফাৰ্ষ্ট প্ৰিভিলেজ তো ঈশ্বৰ কে জানি না থাকিবি, আপুনি এইটো সন্দেশ দিবলৈ মন মান ভাবা কৈ দিছে। তো আপুনি লগা আমি হেন কাহানি চাই না আহিছে বুলি আপুনি বি কানাদে বেছি ইণ্টাৰেষ্ট থাকি না আহিছে, তো আমি হেন লিষ্টনাৰ্ছ খান কাৰণে আপুনি লগা ফাৰ্ষ্ট কান্না কি দেখিছে এইটো আমি হেংগি কৰি না শুনাই দিবি না?
0: আমি ফাৰ্ষ্ট কান্না জানিয়া তো এইটো এইটো মানুহ বি মৰিছে, তাৰ এইটো কান্নাটো আমি হেন কি শিকা ছাতিনী খান আমি খান কি শিকাইছে শিকাইছে এইটো জানিছে,